মই অসমৰ, মই ভাৰতৰ, মই দেখালোৰা অগ্নিময়, মই কাৰুকৰ, মই খনিকৰ, মই চিত্ৰকৰ।

মই খাসিয়া মই জয়ন্তিয়া দফলা বৰ অকা মই সিংহৌ ভৈয়ামৰ মিৰি সোৱণশিৰিয়া দেখা বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে শত গৌৰৱ আভা মই লালুং চুটিয়া লুচাই মিকিৰ গাৰু মিচিমি খামতি নগাংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চসী সাম্য মৈত্ৰীৰ ময়েই ৰণুৱা চাহ বাগিচাৰ ময়েই বনোৱা ন অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়াও মই